0: মই যাওঁ লাগে চোফা খোজা
1: আমাৰ ডেমেজ কৰিব না একাউণ্ট খুলি না আৰু আধা না কে ৱাই চি আপডেট কৰা নাই
0: তাই আৰু নুজা চকে ৰঙীয়া আৰু উঠি না ফাচকে ৰঙীয়া ইয়াৰে টেকটেকচানী কাম চান
1: টেকটেকচানী কাম
0: নাই কে ৱাই চি অ মামং বা দংথা তেনে দং যাওঁ দে বা এড্ৰেছ মাং মাং কোচান দংথা তে আও দে নানি ৰেজিষ্টাৰ কৰা মোৰ মোবাইল নম্বৰ ইমেইল ইণ্টাৰনেট বেংকিং বা ছেল্ফ ডিক্লেৰেশ্যন লেখা কো নাইব
1: বিবেকতা মাইকো বা দংথা তে আও দে
0: নকো আসঙে ভিডিঅ কে ৱাই চি আধাৰ অ টি পি আৰু ই কে ৱাই চি চি আপডেট খাব ওৱান ৱাই জ' কাল থোৱা
1: আয়ো ইয়াদে নুডলছ চঙানা বা তেন নথোৱা দে
0: RBI আগা না নালজকা বেংকিং না KYC না নিষ্কাং বা জাকুদি আনি ওয়া
2: নাসিমাং সাথিয়া ফেলমনি চুপকে সে গীত খুকনা সোহা তাও জো জো নাসিমাং না জিলা গাজিয়াবাদ ফেলমনি সোনু নিগম আর শ্রেয়া ঘোষণের গপা রামঝা যুগি ইয়া গীত খুক আমার পাঙ্গিয়া